0: 벌어 말이 다 보고 전 부목이다.
1: 전 부목 아.
0: 그러니까 아 전 샤불 바이 돌 바이의.
1: 이.
0: 뭐 도사 도사 카의 나게 사는가? 아버 뭐 오 뭐 말이 대포. 담 뭐가 보산이 달아 맞고 놓 대포.
1: 이 달아 두그리.
0: 너만은 파니 달아다 놓카 놓카다 놓카 놓카 내 와이터 마치다 힌다.
1: 아차. 민게 에. 아우 아우 아우 아우.
0: 그러니까 오 속바이하고 바이 구리 그치 사포자 구리 너버. 응. 아, 또 불야산이야 고리노 아얀 카마나이 클라이. 아버 비토 카노 마리 테포.
1: 아차.
0: 어, 어 비토 카 비토 카. 만남 고숨 그 희틀랑데 그 카크 그 역 갈랑 파디 히네 마사테. 만남 고숨 뜰랑데 힘으로 가 카마나이 클라이 마사르 힌다.
1: 아차.
0: 나이 그 카크 그 역 갈랑 파디 힌데 샤가마이 샤오이 마사르포.
1: 어.
0: 아기 나나다 나나 서로마 서로한테 했다.
1: 아우 아우 그방마 비니 라이다동
0: 아우.
1: 아우 아우 아우. 이게 에 아부는 사는 아이미니 제 어제 조아노 루마니지 블라이록 바 부팡록. 오부터 살사 보보 걸작대 걸작대 바 비니부터 가샤 메아동고. 이게 저도 부팡닝 퉁 바 저도 블라잉 거록닝 퉁. 이게 아부는 녹니 가나기니 오 까이던 강게 벨레노 자쿡나이 오콕노 사나니 나이바니.
0: 가이 오고 무슨 한불라이 아버노 보기자리 오 앙비시 그방리야다
1: 아차 아버 그 땀클라이 무슨 한불라이케
0: 아버 그 비키니 다라 히네리다
1: 아우 아우 아우 아차
0: 비키들라 러번 보아이
1: 이이이
0: 그래서 바이케 함냐 디바
1: 아버노 아버노 무슨 한불라이 흐누나 아버 바 인게 가이샤 쿠슈부 팡동고 따부럼디 어 니니 따부 Romdi tamnai top te kholong rokni aborokni blai rokno no tabukni umorni boro rokhe sisi sini liya haye diba
0: top te kholong mas man liya
1: mas man thok liya
0: mas bo hugo sa sa yo
1: hai sina
0: hai ka ke hugo sa yo bo
1: e hinke ba
0: ta ko khabo kri ka dai jo to ta ra ba bolong kus kri ka bo ma na ba
1: abuno abuno
0: drama bo man thok liya
1: a
0: bor ma gal bo man thok liya
1: tabu
0: ba
1: কে এই কাইতন অফ হনসে নুস নুক্লিয়া কে আবনো অবতো চিনি মানে চিনি সিরিসিতি ও জে খলাই ফাইমানি বা সনামুই ফাইমানি অব হাইরকন সং খাতি গুই নারকনানি নাঙ্গো কে অব হাইরকন ফাইনাই আসাই কতাল রকন সিরি রনানি বাগি ফানো নাঙ্গো
0: কুশা মা খাইতো আনে বাউন্ডারি ও ন ফাংশন আর দা
1: সং ও গাই
0: জানুম মা বো কাইতন ও
1: আ আচ্ছা
0: গে মুসে হান বো কাইতন ও
1: আবনো নিনি নকনি গানা গিনি গো কাইতন দি কে জে চিনচং জেফুরু নাংফুরু গবাং মা বরকনো ন আবনো নং রুই মান নাই হাইয়া দিবা
0: না আমর হাজুরা দিছর মসে হানো বই আকুং ইয়া গলাই দুখু মান খাই দেরা খাই তলাং ফাইবে মাসে গুকরি
1: তলাং ফাইবে ইউনা আও আও
0: আংরি হতে কুলমা ইয়া
1: বেলে ন হামবাই বাই গরিংমনি বাগি আ মসি হান বলাই রকনি তাবুংনি খুকতি খানা ওই বেলে ন তং থকা কাম করিং তং দি হাইনা হাই মালাই ফিদে আও রংসাকনি তাকু বুকু চুয়ান সিনামনি বিথি তিনি চংজে সাইমানমনি ন কারিবু আমচাই রগুই অবো জানে জানি থকজাক মাতৈ বা জানে জানি সামুং নাংজাক মাতৈ বা জানে জানি মুচুং মাতৈ অবনো কাহাম মানিন রুগুই খাইনানি বাকৈ এবা চুয়াননি যে সিনামনি বিথি সিনামনানি বাকৈ গবাং মা চাইতক মুংন চং চাইতক মানি নুগু হ্যালো
2: হ্যালো
1: হ্যালো ফুঙ্কাহাম তাকু
2: ফুঙ্কাহাম নলব
1: বেলে নলাম সকো তাকু কর্ণ দাঙ্খা দশা দি
2: নুমানে বিশিং ও আং দে খাইমান মা ও কাইনে কার দকি তোমানে ক্লাইমা হাইমা তং
1: আনি দি সাস সাদি ই আপুনি বাকি ন দশা দি
2: আপন কে শেজনা বুকুর অগ্রি মানু গুতু
1: শেজনা বুকুর আবু তো বেলে ন কাহাম আও
2: ই কাই তাই ছিনি দুখা সংদারি বুতুই
1: দুখা সংদারি নি বুতুইব না আও দুখা সংদারি ন
2: চুয়ানো
1: মানো
2: সিঙ্গেল খাইমিয়া
1: খাইমিয়া আও আও

0: हेलो
1: हेलो
0: लामसो को ताकुक ना
1: जीवो कहाँ भाई
0: दीपर कहाँ दस सिनी मुरी करे साबुन का
1: आंग कोई वारंटी फीजो साबित हूँ भाई
0: पिजोस ओके दस हरे नंग पांडा खाने रहता हूँ
1: पांडा तामु मां खनावु ने से मनी ता चार सिनी फायो
0: अच्छा ओके नंग पांडा ना तो इतना सानमु सुन सारे
1: पांडा ना तो इतना सानमु सुमा खाई मोहाई ये ओ उनको पांडा वाह मुसंग्या
0: जेरक मुसुंगी तंग बरक लाइन माइंगी थाना स्पेशली जेरक केरियर नई उंगी मानवी बसानो उंगी मानवी दादा ने बसान बैनी बसानो एवं निजी ने बसान एवं जे खाई तंगना बनो बेल खनो खना तई आं मुसुंगी तंग इ साल सा बहन बड़ कतो रिंगनानी एवं सिनी मू मानी ओ थायो सकवाइनानै एबा स्टुडिअ न रखाय न गासे सालसा रिंजागै तु बुजांनानै अबहाय सिनि जे वानसुक मु अबहाय जे तंगनाय रक नरक गोरोंनानै हिंगांगाय आं बाय गोरोंगै माननाय आबोनो आं नरक न सानो मु जोंङो नरक अबहाय के खरसाते खरसानि कखनो सायाकारै नांमानि कगो सादि जे नांजागै तंगनाय बरक कल मायाङै थानाय हेलो
2: हेलो
0: नि लामसगु ताखु
2: लामसगु बखुना
0: ए दसिनि मुरि गारि साबुंखा
2: yang digoreng daroskon
0: eh sari dako
2: aba tamu salai mani ang ko kha kho ko bu si su ma yam la
0: acha ang ka sai tong mani cricket ni je hamza gi tong nai rok ngai borok tomung a line of haina ni hingkang ke thung mung no tui ka se borok sana tha kang kai career sanam na ni hingkang ke borok bahai ke online mai angi to khai bahai ke online na phaina ni abuna tui no senior studio bo naro wifi sok pai jak bo bai no rok dadak sida kok lam sai manu
2: abo abo to sini abo skuro ke thungo kai abo ro bo bori ma da ga se tabu kai bo ka ani skuro ki noi to kai ka karum karum ta
0: acha
2: abo tabu par na thanga kai abo to no go ya ga kai
0: দা কন্দ বেলে হামবাই যে খাই তাই রক্ষা নাই তো নামমানি তে কগলাম সালাই ওকে তাকু আবু না সাইমানা মুসুকমানি নি থানি তাবুক তো নুরংকু কুইসে তেসে তাবুক বুন মথঙ্গি তংকা ওকে ও যে বুন মথঙ্গি তংমানি আবরু তে কী সাইমানা মুসঙ্গ ফেয়াবা नों तो ताबुक रेफरीनि सामुंखाय रेफरीनि सामुंगो नों आगिउ तो नों थंगा हेदा ताबुक ते रेफरीनि सामुंखाय गे रेफरी ओ हंकाय निनि जे सामुरक बुनि मुथुक माने बम हाय आ जागाव
3: एक्चुअली मैच रेफरीन के जे कसे मैच चली तो माने ग्राउंड तो मत दुजन अंपायर तो अबुनि बादे जे ते फातरो जे फातर मीन्स क्लब हाउस बिशिंगो जे बक्स आछुकि तो नाय ম্যাচ চেফারি অবকে ম্যাচ চেফারি সি নব ন বিনি সামকে একচুয়ালি টোটাল ম্যাচ নি কন্ট্রোল নকে ম্যাচ চেফারি অবনি বিশিঙ্গ তাব যে টেকনোলজি ফাইকা মিন্স কোনো আউট অফ ডাউট টং অব যে ফিল্ড যে আম্পায়ার টং নাই বড় শূন্য রেফার রেফার খায়ো ইকে অবনি ডিসিশন সংগ্রহ যেমন কোনো কনফিউশন তং আউট নিতে রান আউট হেন্দি এফ ডাব্লিউ হেন্দি বা ক্যাচ নি সেমদি অব শূন্য রেফার খায়ো অব শূন্য আমি নুগই সুং ডিসন দিও আউট না নট আউট ওব একচুয়ালি মেইন মেস সেফিন অবকে মেইন সামুং তো অবকে
0: আচ্ছা আঙ্কাই নং আব থমুনি বিসিংগো চালাতেই বুরুই আবরক গো
3: বুই রক নেব বুই রক নেব তং কথা বু
0: কাই সাদে
3: তো অব ন মেস সেফ ন পুরা মেস নি একচুয়ালি সামা সানা সামাকে একচুয়ালি পুরা মেস নি কন্ট্রোল ন যে মেস সে মানে সামুং প্লাস যে থার্ড আম্পায়ারনি যে ডিসিশন নাই অবকে ম্যাচ চেফারি দিও
0: আচ্ছা দোয়াগন কক দুঃখ তো একদম নন স্টপ ফাই তো মাবা দশ দেব কক সালাই নাই না তো সাব তো হ্যালো
1: হ্যালো দিবর কাহাম বকো
0: বেলাই দিবর কাহাম তাকক দশিনি মুরি গাদি সাবঙ্কা
1: আং অর্জুন ঠাকুর কামিনি মিলন দেবর মা
0: ওকে ন ন তিনি ন পুইলা নং মে কক মা সাকানা আং
1: পুইলা তিনি ন কলাই
0: আচ্ছা দোয়াগন সাদি নং পান্ডা খানাই যে তঙ্গ জরা
1: ক্রিকেট বাকি যে নারো এফেমিনি পুলিয়ানি সিমি কিসা খালি আবা ও ফাই সকাই সিনি তাকু গ্রং বিনি বুক দামো
0: ওকে উদয় দেবর্মা